0: दिनैले कि जे डाक्टर मा थांसिनाय ओ अफिसनि साबुं दातै दिनै सालसा खाहैनानै बायरि मानसि होनो दंबाय सिथुन ओइ रमेश बिमल साबर दं यां थायबाय गादे
1: सार
0: खोनादि खोनानो रखबो गामियाव से थांनानै सागामोन
1: कयत्रय गामिब
0: अ दहा खन थांदि आं सामानि जतन बुजिबाय खोना बोले दाबो पियासिनि हबन नाम्बार वान बिजनेस चलि दङ नेक्स्ट मानो हिंगाय ते कायसा इन्टारभिउ माना नायद
1: सार
0: जों दायबो बरक नांखौबोले जोंनि बिजनेसआव दायबो दिरब्रा हाग नाङै स्प्रेड खायनो बागै दो दिनै आं खिसा डाक्टर मा थांग्रासिनाय निनि मेमन' कक रोजाक दङ दिनै खिसा टाउन थानाबो द नरक जायखे अफिसाव सहै थांबायदि दो हायनो सि मासिंनि साल डाक्टर थांगौ ओके आसुं न कक हेल' खाखुपुर
1: सार
0: थांनाय गारि गारसिदि इखौ आं नंगरखादो फायदि इख' आं दिप काथा
1: सार गासिदि
0: खाखुपुर हर दिनले आंना चाबि बायसा आं सालंनाय होनो दैसा याग र' गिलायनांगोन
2: बाथागोदे अ दादा किसा बाथागोदे नरबायानो थैदे
3: লগে
4: অবরি কবর খরচানো পর্যন্ত যাই খেরমই মাইয়া কন্দে মরা নিনি লগে টাকা লাইক নিয়ে
1: স্যার ইক ব্যাংনি বুড়ি খরচা লিপ সানি দ
2: অ দাদা আমি কিষান নরকি মালখা কারি বসকাং জরাতে লাগাম মানো দাদা দতই যে
1: এই কবর কন্দে বসকাং বিয়ংনি অ গাড়ি বসকাং রক ফাই দফাই কন্দে
0: হায় ইসি কাছে সা
2: দাদা দনি মালখুমাই কিষান তৈনাবা দ
0: খাকু দি
1: স্যার হার নাগনবলা সা
0: আং টাউনসা খেয়ে মিন মগল করি যা ও বুড়ি প্রেগনেন্ট হয়ে ফিওক দি
1: ওকে স্যার ফাইদি গা ফাইদি নর থাকবা
2: নরকি লগে তৈ দি নরক বড় কাহাম বড় বড় খামিয়া আনো আগ্রো সতনো আনো হাইন সলে মলে খায়ো নরকি লগে তৈ দি নরকে বড় কাহাম বড়কে আনো কষ্ট রেও বড় বড় খামিয়া আনো আগ্রো সতনে সলে মলে খায়ো নাকে নাই

0: 사모 마츠 다모크
1: 에 니네 아보세 파요 앙 뚜이 하미야 사이미 키타르 자카 들라 사고세 아모 보노 흐니 사이미 야들라 으라 코노 섬브라 브롬 통통 바사 자 컨카이바 키로이 키타르 자카 타나 힘라 나이라기나 토라 통코
0: 토 더스 뚜이 바세 힘라 나이기나 카이 비앙 하이럭 응이 똥라뇨로
1: 아우 이꼬 어러노 오 그리샤 힘지디
0: 맞지? 안 다 못 가이네. 능로 사실이 맞지? 안리 몽 사실이야.
1: 너돈 가끔 힘들 까만한 게 안 보고 매번 뭐 튀긴 건 까만한 게 많이 힘들 너가 하비.
2: 마, 바보, 안 뛰니 너무 벨라이 까만, 벨라이 뭐 도마노. 이니 너로 똥카이 너로 꽃한 똥카이 너 사자만의 똥모 누구의 만카모 그래 깨부 그래 아니 깨부 그래 아니 로기리네 깨부 그래 오 어쩌와 어쩌와 기어이 능 심이 파는 똥리도 아니 로기 디니바 능 땅어 사서 톡가노 호랑사 앙바하게 똥치나이 어하오 능로 사리 나 아니 다니랑 똥고 나 아니 다니리 똥고 이시가 랑상교이 너너 마양 똥나이 랑상부도
3: 헬로 설렌 봉가함
4: 봉가함 너는 저이
3: 미야 너 팽송 파이매니 아무나 뜨이냐는 거 이거 끼셔 사는 것만 있다 Sini saya tanya bo, buzong nak syukur. Gosi-gosi ya beli. Tak mau kanya kya. Ani ba mancun nak kerik kya. Nona makan pulung nak hamli ya.
4: Haya, haya sadi donan zoi. Do gosi kaya ba gosi ya ta. Aro ta jam ni mancun mani kok soi chong ba. Boro bo seri ya bela.
3: Hai pa no. Asik nung bai kok rilai jak. Apo ta tai shai hamsi bo.
4: Amti ta sadi donan zoi. Boro ni bo laib. Boro nono sanya redi. Zora selai jaka tabuk. Seng ma fa hanjang nai rok ni samung seng kha borok se kang hamza khai cha za khai se olo seng ra ja tui thangai na nya ni asuk se
3: ha pa na chole ang ke no no ma khang se phunung mang la kha la chi su ka
4: ha ya donon joy borok ni ba gai sin ne halok ma sin ne he ja borok ni bo kok khana na nang go do ang sin ni se ra nyo bo ja ga na mung seng ya nang bo ni ni se ra nyo bo jok dita sin ni santosh ni ba gai al ga se jak tong ata da ga no তিনি আছে ন তনে লাইছে ন
3: দ আকন
1: এই ছাববে কক ছ
3: তাই ছাবব সানাইছা ছলিন বে ছলাইউ মিয়ানি কক আংখাই বন মখং ফুনুং না সে লাছিছু তা সাচি দি তা বকে বাইকে মখং ফুনুং চিনাই বন
1: আকো আং বুবু জগে নাইছু ক বখা সে লমি আকো বুনি বখাও দ তাই হাবই বুজং মাছি ছ হন আ রাইছক বাইন কাজং না ফো
3: আংলে সে তা ম থাঙ্গে থাঙ্গনা ন ইশেপন না হারি না ইয়া দ হন হামজাখানি দা মাইমাসা ইয়ংলে বুমা বুহাব করিফু ন খুক তো সাজে সালিয়া তাম সুংনা বুসুংনা রংলিয়া পুষনা রংলিয়া আংসি কাই বরি দিখে তামি কিসা লাইনি হনু কিসা পন ওয়ানসু কিজে নাইব
1: দং খা কসাং কসাং দি হাই নজি নিনি বিথির পাইজা ওলো খাই বিয়াং নি বিয়াং
3: বিয়াং ইসি কা কেনো করিজা
1: তামো বিয়াং বিনি দল নে আরোসে নু ডক না হানা হনি থাং বলে
3: নং বতাই ফরঙা রংলিয়া নিনি বড় ইয়াক টং না হাইয়াকে বোবো আসুন নি মানিয়া
1: ইক তাবকে আনসে পাইছে পাইছে নুগেদা হিমদি ফুনি মাইচালে গ্রানা ফাইদি